बुद्धं शरणं गच्छामि, धम्मं शरणं गच्छामि, संघं शरणं गच्छामि, अहं वन्धामि सर्वदा। दानं च धम्मचर्या च यातकनं च संगः, अनवचानि कम्मानि एतं मंगलमुक्तवान्। सर्वे सत्ता सुखितः सन्तु, दुःखमुच्छन्तु। अर्थात् আমি ভগবান অরহত সম্যক সমুদ্ধকে বন্ধনা করছি, বুদ্ধকে স্মরণ করছি, ধর্মকে স্মরণ করছি, সংঘকে স্মরণ করছি। দান করা, মানুষের সেবা করা এবং সকল প্রাণীর প্রতি মৈত্রী পোষণ করাই উত্তম মঙ্গল। জগতের সকল প্রাণী সুখী হোক, দুঃখমুক্ত হোক।